0: ডাল যে কই তাকু রুতি হরতু হয়ে নান পাই বাহরা পুরে রন্না সই পেল কুঁকড়ে শরম পাউতন হয়ে নান ভক্তি যে রপ্তে কুড়ে সই না কই মহল্লা পেলা
1: লব পাপ দোই রাজা মে তা কুড়ো আস চিদার কাম লেব সদ পুচিয়া বেবে করে বিচার ਅੰਧੀ ਰੇਤ ਗਿਆਨ ਵੀ ਹੋਣੀ ਭਾਏ ਪ੍ਰੇਮ ਰਦਾਰ ਗਿਆਨੀ ਦੇ ਚੇਵਾ ਜਵਾਬ ਰੂਪ ਕਰੇ ਸ਼ਿੰਗਾਰ ਉੱਚਾ ਕੁੱਕੇ ਵਾਦਾ ਗਾਵੇ ਜੋਧਾ ਕਾ ਵਿਚਾਰ ਮੂਰਖ ਪੰਡਤ ਹਿਕਮਤ ਹੁਜ ਸੰਜਕ ਤਿਆਰ